নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 26 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 20 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 10 তাৰিখ। এতিয়া সময় পোৱা 5:33 গৈছে। ইয়াৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলো হাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে কৌশিকী গোস্বামী, নিয়ন্ত্ৰণ কক্ষত ললিত ৰায়, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত নিখিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এতিয়া শুনক বন্দনা।

বন্দনা, আজিৰ অনুষ্ঠানটি সজোৱা হল ফুল বায়নশীলৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি ঘোষা, কুইন তালুকদাৰৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, কৃষ্ণকান্ত সন্দিকৈৰ কণ্ঠৰ টোকাৰী গীত, তিলোত্তমা ডেকাৰ কণ্ঠৰ চিয়া গীত আৰু ইলিনা কৰ্মকাৰৰ কণ্ঠৰ এটি ভজনাৰে।

প্ৰথমে জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সম্পৰ্কে। পুৱা 6:15 চন্দনা দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 দীপিকা মহন্তৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নেওগ বাতৰি, 9:15 ৰূপালী ঢৌ, দিনৰ 11:00 পোষ্ট বক্স 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সবৰং গীতিকা, শীৰ্ষক সংগীত আৰু গীত আপনা ধুন পাৰাই। বিয়লি 5:10 যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী, আজিৰ যুৱবাণীত আছে সন্ধিয়া 6:10 থলিতে পানীবদ্ধ কৰা অনুষ্ঠান গীতেৰে কথাৰে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক চন্দনা দাসৰ কণ্ঠৰ এটি ভজন।

চন্দনা দাসৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো দীপিকা মহন্তৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে দীপিকা মহন্তৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমেই শুনো আহক লতা মংগেশকাৰৰ কণ্ঠৰ জংলী ছবিৰ এটি গীত।

মধুবনত এইবাৰ শুনো আহক আৰ ডি বৰ্মনৰ সংগীত পৰিচালনাৰ সীতা অৰ গীতা ছবিৰ এটি গীত, শিল্পী লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনাবলৈ লৈছো ৰবীন্দ্ৰ জৈনৰ সংগীত পৰিচালনাৰ সদাগৰ ছবিৰ এটি গীত। শিল্পী কিশোৰ কুমাৰ।

মধুবনত এইবাৰ শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠৰ ফৰ্জ ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ শেষত শুনাবলৈ লৈছো তিছৰি কসম ছবিৰ এটি গীত, শিল্পী আশা ভোছলেৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।

ella Akashvani. বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। টিভি কেৰ মুৰববী শ্ৰী জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। কেন্দ্ৰীয় চৰকাৰে আউটচৰ্চ আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি পুৱা 9 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। টিভি কেৰ মুৰববী শ্ৰী জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে' বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী মোদীয়ে বাংগালুৰুৰ আৰ্ট অব লিভিং প্ৰতিষ্ঠানৰ 45 সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ লগতে আৰ্ট অব লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নকৈ নিৰ্মাণ কৰি উলিওৱা ধ্যান মন্দিৰ উন্মোচন কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী হায়দৰাবাদলৈ ৰাওনা হ'ব আৰু তাত তেওঁ বিয়লি কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বহুমুখী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্পৰ উন্মোচন কৰিব। শ্ৰীমোদীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ বাবে গুডেবেলুৰৰ পৰা মেহবুব নগৰলৈ নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 3,175 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ওৰাংগলত প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা কাকাতীয়া মেগাবস্ত্ৰ উদ্যানৰূপে পৰিচিত পি এম মিত্ৰ উদ্যান উদ্বোধন কৰিব। দেশৰ স্বাস্থ্যখণ্ডৰ শক্তিশালী আন্তঃগাঁথনিৰ অন্যতম নিদৰ্শন হায়দৰাবাদৰ সিন্ধু চিকিৎসালয়, ৰাজ্যিক কলা কেন্দ্ৰ আদি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজৰ নামত উচৰ্গা কৰিব। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতাৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়, বিভাগ, স্বায়ত্তশাসিত নিকায় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত আউটচৰ্চড অৰ্থাৎ বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায়, ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণি ধন বাধ্যতামূলকভাৱে জমা কৰা, ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ উত্তৰদায়িত্ব বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব।
নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসকলৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এম ৰংগস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে। ইয়াৰ পাছতে পুডুচেৰীৰ উপ ৰাজ্যপাল কে কৈলাশনাথনে ৰংগস্বামীক কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুনকৈ চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। শ্ৰীৰংগস্বামীয়ে 13 মে'ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ এইবাৰ পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। AINRCৰ নেতৃত্বৰ NDAয়ে যোৱা 9 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল। কেৰালুমত চৰকাৰ গঠনৰ বাবে নতুন দিল্লীত কালি কংগ্ৰেছৰ উচ্চ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত হোৱা এই বৈঠকত দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, ৰাজ্যিক সাধাৰণ সম্পাদক দীপা দাসমুন্সী, সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু কেৰালুমৰ জ্যেষ্ঠ নেতা ৰমেশ চেনিথালা আৰু ভি ডি সাথিছেন উপস্থিত থাকে। দলৰ এটা সূত্ৰই জনোৱা মতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে চূড়ান্ত আলোচনাৰ পাছত কেৰালুমৰ নতুন মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ নাম অতি শীঘ্ৰে ঘোষণা কৰিব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5 দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মন্দিৰটোলৈ যাব। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱা

0: এই পৰ্বৰ আয়োজন কৰা হৈছিল। 2026 চনত সংঘটিত এই আক্ৰমণৰ ঘটনাটোৰ লগতে 1951 চনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো পুনৰ মুকলি কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰা কাৰ্যৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে এই অমৃত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ত্ৰিনিদাদ আৰু টবাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপ পৰিদৰ্শন কৰে। ত্ৰিনিদাদ আৰু টবাগোত থকা নেলচন দ্বীপ হৈছে ভাৰতীয় গিৰমিটীয়া শ্ৰমিকসকলৰ প্ৰথম পদাৰ্পণ কৰা ঠাই। ডঃ জয়শংকৰে ডঃ কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপত এটা প্ৰকল্পত অংশ লয়। এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পটোত ভাৰতে সাহায্য প্ৰদান কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOই হায়দৰাবাদত শব্দতকৈ বেগী বিমান বা মিছাইল ইঞ্জিনৰ মূল অংশস্বৰূপ স্ক্ৰেমজেট কম্পাছৰ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ সময়ত 1200 ছেকেণ্ডৰো অধিক ৰাণ টাইম অৰ্থাৎ সক্ৰিয়ভাৱে কাম কৰি থকা সময়ৰ লক্ষ্যত উপনীত হ'ব পৰা যায়। এই ৰাণ টাইম যোৱা জানুৱাৰীত কৰা পৰীক্ষাৰ সময়ত অৰ্জন কৰা 700 ছেকেণ্ডৰ ৰাণ টাইমতকৈ অধিক। এই পৰীক্ষাৰ সফলতাৰ ফলত উন্নত আকাশ ক্ষেত্ৰ সামৰ্থক আৰু নিত্য নতুন সমৰ প্ৰযুক্তিৰ অগ্ৰণী দেশসমূহৰ ভিতৰত ভাৰতৰো নাম অন্তৰ্ভুক্ত হ'ল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পৰীক্ষাৰ বাবে DRDOক ভূয়সী প্ৰশংসা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত বিশ্বভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। টিভিকেৰ মুৰববী চি জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনো আহক তৃষ্ণা দেৱীৰ কণ্ঠৰ এটি গীত।

আধুনিকীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ইউনাইটেড বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865 এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইউনিয়ন বেংক অৱ ইণ্ডিয়া চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৱেবছাইটটি পুনৰবাৰ কৈছো, ইউনিয়ন বেংক অৱ ইণ্ডিয়া। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি জেনেৰেল 40টা পদ, প্ৰাৰ্থীৰ কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি পি আৰ 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনান্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি এছ আই এম 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স আৰু কোৱাণ্টিটেটিভ ইকনমিক্স বা ইনফৰ্মেটিভছ বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাই নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ৱেবছাইটটি পুনৰবাৰ কৈছো, rbi.org.in। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যত বিজেপি নেতৃতাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি পুৱা 9:00 বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্ননীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে। এই অনুসৰি পৰহিলৈ পুৱা 9:00 পৰা দুপৰীয়া 2:00 কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহনৰ চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও দুঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
2: NH-27 আমি সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়োৱা গাড়ী থাকে, বিশেষকে ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম। ঠেলা হওক, ই ৰিক্সাছ হওক, সেই শ্ল' মুভিং ভেহিকেলছখিনিও একে NH-27 আৰু NH-17। NH-27 মই কৈছোঁ আপোনাৰ কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে এই অঞ্চলটোত শ্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, JCB সেইখিনি প্ৰযোজ্য বন্ধ কৰা হ'ব। NH-27ৰ ছাৰ্ভিচ লেন, বহুত দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ গাড়ী পাৰ্কিং নহ'ব সেইদিনাখন।
1: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি পুৱা 10:00 সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাকৃতিকপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনোৱা হওক তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু। খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক। চি জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী। বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 77 ৰাণত জয়লাভ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ যি কাৰ্যসূচী আমি পাইছোঁ, সেই অনুসৰি পুৱা 10-15 বজাত তেখেত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত। তাৰপিছত তেখেত পোনে পোনে নাৰেংগী হেলিপেডলৈকে আহিব আৰু নাৰেংগীৰ পৰা তেখেত বাই ৰোড খানাপাৰা ফিল্ডলৈকে আহিব। তাত তেখেতে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
0: শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে। এই অনুসৰি পৰহিলৈ পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচলৰ নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
2: NH-27 আমি সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়োৱা গাড়ী থাকে, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, জে চি বি, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম। ঠেলা হওক, ই ৰিক্সা

0: চ'জ হওক, সেই শ্ল' মুভিং ভেহিকেলছখিনিও একে NH-27 আৰু NH-17। NH-27টো মই কৈছোঁ আপোনাৰ কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে এই অঞ্চলটোত স্মল শ্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, JCB সেইখিনি কজি যোৱা বন্ধ কৰা হ'ব। NH-27ৰ ছাৰ্ভিচ লেন, বহুত দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ গাড়ী পাৰ্কিং নহ'ব সেইদিনাখন।
1: টিভিকেৰ মুৰববী চি যোছেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ গাঁতে লাগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু সমাজকৰ্মী সুব্ৰত তালুকদাৰে দাখিল কৰা 2খন সুকীয়া জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কালি এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানত ঘোং, ৰয়েল বেংগল টাইগাৰ, গড় আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। উদ্যানখনৰ জীৱ জন্তু আৰু জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে দেশ বিদেশৰ বহু পৰ্যটকৰ উদ্যানখনলৈ আগমন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত 2টা ঘোঙৰ পোৱালীয়ে উমলি থকা দৃশ্যই পৰ্যটকসকলক আকৰ্ষিত কৰিছে বুলি আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে প্ৰতিবেদনযোগে প্ৰকাশ কৰিছে।
2: বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে সঘনাই ব্লেক পন্থাৰ তথা খং প্ৰজাতিৰ বাঘৰ নান্দনিক দৃশ্য দেখি পৰ্যটকসকলে আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ কাষত বিগত কেইবাদিন ধৰি 2টাকৈ খঙৰ পোৱালি সকলোকে আমোদ দি আহিছে। কেতিয়াবা যদি ঘাঁহনিত আৰু কেতিয়াবা গছৰ ডালত ব্লেক পন্থাৰ বিচৰণ লৈ স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে উৎফুল্লিত হৈ পৰিছে। একে সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঠেকিয়াবটীয়া বাঘৰ মুক্ত বিচৰণেও পৰ্যটকক আমোদ দি আহিবলৈ সক্ষম হৈছে। আনহাতে কিছুদিন পূৰ্বে এটি কণমানি হাতীৰ পোৱালি মাতৃৰ সৈতে উমলি জামলি থকাৰ দৃশ্যই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিভ্ৰমণ কৰিবলৈ অহা দেশী বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। মাতৃ আৰু কণমানি পোৱালিটোৰ এক নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰি কেইবাটাও পৰ্যটকৰ দলে আনন্দত আত্মহাৰ হৈ পৰিছিল। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা আৰু সংৰক্ষণৰ কামত সততে নিয়োজিত হৈ থকা স্বেচ্ছাই সংগঠনসমূহৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াভাৱে ব্লেক পন্থাৰ বাঘৰ লগতে অন্যান্য জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে।
1: ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা এই মৌখিনি এপিডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ কৃষি বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি কোষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপত গ্ৰহণ অনুষ্ঠানত দেশৰ হৈ অংশগ্ৰহণ কৰে। শপত গ্ৰহণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটাই লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভ্ৰমণকালত মন্ত্ৰীগৰাকী দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চ

0: পদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। আকাশবাণী 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। ডিব্ৰুগড় আৰক্ষীয়ে আলফা স্বাধীনৰ নামত ধন দাবী কৰা 3জন যুৱকক আটক কৰিছে। যুৱক 3জনে ডিব্ৰুগড়ৰ এজন চিকিৎসকক 60 লাখ টকা ধন দাবীৰে ফোন আৰু এছ এম এছ কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অভিযানকালত কৃষ্ণমণি চেতিয়া, জিন্তু গগৈ আৰু সঞ্জয় গগৈ নামৰ যুৱক 3জনক আটক কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিলীপ অভিজিৎ গৌৰৱে প্ৰকাশ কৰে। যুৱককেইজনে সংগঠনটোৰ অসীম অসমৰ নামত ধন দাবী কৰিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে 3জনক মৰাণ থানাত ৰাখি জেৰা কৰি আছে। নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা ৰূপৰেখা ভূঞাৰ আজি পুৱা মৃত্যু হয়। যোৱা 24 এপ্ৰিলৰ নিশা এটা 5জনীয়া ডকাইতৰ দলে নগাঁৱৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত প্ৰৱেশ কৰি পতিপত্নীক আক্ৰমণ কৰাৰ লগতে বাসগৃহত লুটপাট চলাইছিল। ডকাইতৰ দলটোৱে ৰদেৰে মৰিয়াই চিকিৎসক দম্পতীক আঘাত কৰাৰ ফলত ডাঃ শইকীয়াৰ পন্নী ৰূপৰেখা ভূঞা গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি দিনৰ 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই এই শোভাযাত্ৰা উদ্বোধন কৰিব। দুপৰীয়া 12 বজাত ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে শতাধিক দলে অংশ ল'বলগীয়া মুকলি বিহু প্ৰতিযোগিতা মুকলি কৰিব। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নৱনিৰ্বাচিত বিধায়ক ডঃ অনুজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব। মুকলি সভাত লোক সংস্কৃতিৰ গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: মহকুলি চাপৰিত জিলিকিল ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ শুভেন্দু অধিকাৰীৰ, বাজপেয়ী ভৱনত আজি নেতা নিৰ্বাচনৰ আনুষ্ঠানিকতা আদি বিভিন্ন বাতৰি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। টি ভি কেৰ প্ৰধান চি জোচেফ বিজয়ক ৰাজ্যপালে তামিলনাডুত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। জে পি নাড্ডাৰ উপস্থিতিত আজি ৰাজ্যত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। চাৰিকৰীয়া নৈৰ পাৰত ঐতিহাসিক মহকুলি চাপৰিত অনুষ্ঠিত ফাট বিহুত সংগীত জগতৰ নক্ষত্ৰ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। এই বাতৰি দৈনিক অসম কাকতৰ। অহা 12 মে'ত ক্ষুদ্ৰ মন্ত্ৰীসভাৰে মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই বাতৰি আমাৰ অসম কাকতৰ। প্ৰদেশ কংগ্ৰেছত শীঘ্ৰে সাংগঠনিক সাল সলনি, সলনি নহয় সভাপতি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। চোৰাংচোৱা সূত্ৰবোৰে সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছত দেশৰ ৰাজধানী চহৰ দিল্লীত সতৰ্কতা জাৰি কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়তো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অহা 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে মহানগৰীৰ বিশেষ স্থানত পাৰ্কিং, নো পাৰ্কিঙৰ ব্যৱস্থাৰ নিৰ্দেশনাৰে বাতৰি প্ৰকাশ কৰিছে। বাক্সা জিলাৰ পৰা আমেৰিকালৈ বুজন পৰিমাণৰ বিশুদ্ধ মৌ ৰপ্তানি কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই বাতৰি অন্যান্য কাকততো প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নতুন সেনা সৰ্বাধিনায়ক

0: পদত লেফটেনেণ্ট এন এছ ৰাজা সুব্ৰমণিক নিযুক্তি দিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিশ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুহেজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে অৰুণাচল নাগালেণ্ড ত্ৰিপুৰা মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু। খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক। চি জোছেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী। বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটান্ছৰ 77 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাকৃতিকপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছো ৰূপালী ঢৌ অনুষ্ঠানত প্ৰথমেই শুনো আহক জুবিন গাৰ্গৰ কণ্ঠৰ তুমি মোৰ মাথো মোৰ ছবিৰ এটি গীত।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 হৈ 8 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰো ইমানতেই অন্ত পৰিল। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11 বজাত। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।

0: নমস্কাৰ সম শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয়শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই ডেইজি গগৈ আৰু মোৰ সৈতে আছে ৰুজি মুদৈ।
1: এপিজে আব্দুল কালামে কৈছিল, প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে।
0: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। আজি খন্তেক পাছতে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। থলীতে বাণীবদ্ধ কৰা গীত মাতৰ অনুষ্ঠান গীতেৰে কথাৰে শুনিবলৈ পাব 6:10 আৰু 6:30। অনুষ্ঠানটিৰ আঁত ধৰিব ত্ৰিদেশা বৰায়।

0: সন্ধিয়া 7:20 নিবেদন কৰা হ'ব হিপ হিপ হুৰৰে অনুষ্ঠানটি। আৰু শেষত 7:50 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
1: কাইলৈও আজিৰ দৰে ঠিক একে সময়তে 5:10 পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 আগবঢ়োৱা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থাৰ প্ৰচাৰৰ সময় 5:55। ৬:10 শুনিবলৈ পাব অসমীয়া কথিকা। 6:30 আগবঢ়োৱা হ'ব দৃষ্টি ডেকাৰ কণ্ঠত বৰগীত। দেশপ্ৰেমমূলক গীত শুনিবলৈ পাব 7:20 পৰা। যুৱ সাহিত্য অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:30। 8:00 শুনিবলৈ পাব যুৱ আবৃত্তিৰ অনুষ্ঠান। ভায়লিন বাদন শুনিবলৈ পাব 8:05 পৰা। আৰু এনেদৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত পুনতেই শুনাবলৈ লৈছো হিন্দুস্তান কি কসম ছবিখনৰ পৰা লতা মংগেশকৰ, মহম্মদ ৰফি, মান্না দে আৰু সংগীবৃন্দৰ কণ্ঠৰ এই দুটি গীত।

শ্ৰোতাসকলে শুনি আছে মনোৰঞ্জনত হিন্দুস্তান কি কসম ছবিখনৰ পৰা কেইটিমান সুমধুৰ গীত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকৰ আৰু মান্না দেৰ কণ্ঠত দুটি সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো কাগজ কে ফুল ছবিখনৰ পৰা দুটি সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো কাগজ কে ফুল ছবিখনৰ পৰা গীতা দত্ত আৰু শংকৰবিন্দৰ কণ্ঠত এটি সুমধুৰ গীত। আন এটি শুনাবলৈ লৈছো পৰিচয় ছবিখনৰ পৰা আশা ভোছলে আৰু কিশোৰ কুমাৰ আৰু শংকৰবিন্দৰ কণ্ঠত সুমধুৰ।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ফিৰ তেৰে কাহানী য়াদ আয়ে ছবিখনৰ পৰা দুটি সুমধুৰ গীত।

শ্ৰোতাসকলে অলকা য়াগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এই সুমধুৰ গীতটি শুনিলে। এইবাৰ পুনৰ শুনাবলৈ লৈছো ফিৰ তেৰী কাহানী য়াদ আয়ে ছবিখনৰ পৰাই অলকা য়াগ্নিকৰ কণ্ঠৰ আন এটি সুমধুৰ গীত।

0: ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1865 এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ 7 মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ 7 মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ 7 মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি ই পি আৰ 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি এছ আই এম 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, মেথামেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেশ্যন বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে।

0: পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে SSC.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে SSC.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'।
1: নিয়োগ প্ৰত্যাশীয়ে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

0: government to improve the lives of people. He expressed his best wishes for Mr. Vijay's tenure ahead. Union Home Minister Amit Shah today reviewed the country's preparedness to deal with possible floods and heat wave conditions. Chairing a high-level meeting in New Delhi, Mr. Shah assessed the readiness of central government agencies, reviewed early warning systems, resources deployment and inter-agency coordination to ensure zero loss of life and minimum loss of property. The minister also reviewed the progress of long-term flood mitigation measures being taken across the country, including protection of critical infrastructure projects, river management initiatives, and scientific advancements in forecasting. Vice Admiral Sanjay Vatsyayan has been appointed as the next Flag Officer Commanding-in-Chief of the Western Naval Command headquartered in Mumbai. He will take charge of one of the Indian Navy's most strategically important commands responsible for safeguarding India's Western Maritime Front and key sea lanes in the Arabian Sea. And in IPL cricket, Lucknow Super Giants have set a target of 204 runs for Chennai Super Kings at M.H. Chidambaram Stadium in Chennai. In reply, Chennai Super Kings were 60 for 1 in 4.4 over when reports last came in. Earlier put into bat, Lucknow posted 203 runs for the loss of 8 wickets in their allotted 20 overs. And with that, we end this news bulletin.
1: বাতৰি পাছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো থলিতে বাণীবদ্ধ কৰা গীত মাতৰ অনুষ্ঠান গীতেৰে কথাৰে। অনুষ্ঠানটি ইয়াত ধৰিব ত্ৰিদিশা বৰাই।
2: নমস্কাৰ, গীতৰে কথাৰে অনুষ্ঠানৰ অন্য এটি খণ্ডত আপোনাৰ ওচৰত মই জুলিহা। আজি আমি উপস্থিত হৈছোঁ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত এটি অঞ্চল পাণবজাৰত। কিতাপ পঢ়ি ভাল পোৱা, জ্ঞানৰ সন্ধানত থকা বহু প্ৰজন্মৰ বহু মানুহৰ আগমন হয় এই ঠাইলৈ প্ৰতিদিনেই। আজি আমি ইয়াত লগ পোৱা কেইগৰাকীমান নৱপ্ৰজন্মৰ সৈতে কথা পাতিম। ব'লক তেনেহ'লে আগুৱাই যাওঁ। নমস্কাৰ, গীতৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰিছোঁ। আপোনাৰ এটি প্ৰিয় গীত আজিৰ অনুষ্ঠানত আমাৰ শ্ৰোতাসকলে শুনিব, কিন্তু তাৰ পূৰ্বেই আপোনাৰ পৰিচয়টি জানি লওঁ।
3: নমস্কাৰ, মোৰ নাম পৰিস্মিতা ডেকা আৰু মই কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী।
2: আজিৰ অনুষ্ঠানত আমি চাৰিগৰাকী শ্ৰোতাৰ প্ৰিয় চাৰিটি গীত শুনিম আৰু প্ৰত্যেকৰে সৈতে চুমুৱাই কথা পাতিম চাৰিটি ভিন ভিন বিষয়ত। আপোনাৰ প্ৰিয় গীত এটি শুনাৰ আগতেই আপোনাৰ প্ৰিয় ঋতুৰ কথা অকণমান জানিবলৈ বিচাৰিছোঁ, লগতে প্ৰিয় হোৱাৰ কাৰণটোও আমাক জনাওকচোন।
3: আটাইতকৈ প্ৰিয় ঋতু বুলি ক'বলৈ গ'লে গোটেইকেইটা ঋতুৰ ভিতৰত মই বৰ্ষা ঋতু ভাল পাওঁ, আৰু বৰ্ষা ঋতু মই ভাবোঁ যে প্ৰায় সকলোৱে ভাল পায়। বৰ্ষা ঋতু ভাল পোৱাৰ কেইটামান কাৰণ আছে। বৰ্ষা ঋতু অহাৰ লগে লগে আচলতে চাৰিওফালে সজীৱ সজীৱ সেউজীয়া সেউজীয়া লাগে, বা নতুন নতুন গোন্ধ এটা আহে, কেঁচা কেঁচা গোন্ধ এটা আহে, সেইকাৰণে বৰ্ষা ঋতু ভাল লাগে। তাৰোপৰি বৰ্ষা ঋতু অহাৰ লগে লগে কিছুমান স্মৃতি মনলৈ আহে, সৰুকালৰ স্মৃতি, ল'ৰালিকালৰ স্মৃতি কিছুমান মনলৈ আহে। আমি আগতে যেতিয়া স্কুলত পঢ়ি আছিলোঁ, 5-6জনীমান বান্ধৱী আমি একেলগে স্কুললৈ গৈছিলোঁ, আৰু যেতিয়া বৰষুণৰ বতৰ হয় বা বৰ্ষা ঋতুৰ সময় তেতিয়া ৰাস্তাবোৰ খুব কেঁচা ৰাস্তা, যিহেতু খুব বোকা হয় ৰাস্তাবোৰত, সেই বোকা গচকি গচকি আমি চাদৰ মেখেলা পিন্ধি হাতত ছাতি লৈ চাইকেল লৈ তেনেকৈ আমি স্কুললৈ যাওঁ সকলো একেলগে। গতিকে সেইবোৰ দিনটো কেতিয়াও ঘূৰি নাহে, সেইবোৰ দিন মনত পৰিলে ভাল লাগে। আৰু বৰষুণ অহাৰ পিছত বা বৰষুণ দিয়াৰ পিছমুহূৰ্তত যেতিয়া ৰাস্তাবোৰ বা চোতালবোৰ বোকা বোকা হৈ যায়, সেই বোকাবোৰত আমি খেলিছিলোঁ, সেই দিনবোৰ মনলৈ আহিলে ভাল লাগে। এনেবোৰ কাৰণত বৰ্ষা ঋতু ভাল লাগে। তাৰোপৰি যেতিয়া খেতিপথাৰবোৰ দেখা যায় বা নতুন শস্য আহে খেতিপথাৰবোৰত, নতুন শস্যৰ সময় হয়, সেইবোৰ কাৰণে ভাল লাগে। গতিকে এনেকুৱা বহুত কাৰণত বৰ্ষা ঋতু ভাল লাগে।
2: বাৰু, ভাল লাগিল আপোনাৰ প্ৰিয় ঋতুৰ বৰ্ণনাখিনি। আমাৰ অনুষ্ঠানৰ জৰিয়তে কোনটো গীত শুনিব বিচাৰিব?
3: আজিৰ অনুষ্ঠানটিৰ বাবে মই এটা গীত অনুৰোধ কৰিব বিচাৰিছোঁ, আৰু গীতটো হৈছে জয়ন্ত হাজৰিকাদেৱৰ বৰ্ষা ঋতু ভাল পাওঁ মই।
2: এয়া আগবঢ়াইছোঁ আপোনাৰ অনুৰোধৰ গীতটি।

0: আমাৰ অনুষ্ঠানৰ আজিৰ খণ্ডটি লৈ আপোনাক আদৰিছোঁ। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, ফুৰিবলৈ গৈতো আমি সকলোৱে ভাল পাওঁ নহয় জানো, আপুনি কেনেধৰণৰ ঠাইলৈ ফুৰিবলৈ গৈ বেছি ভাল পায় বাৰু? আৰু শেহতীয়াকৈ আপুনি ফুৰিবলৈ যোৱা ঠাইখনৰ বিষয়ে অকণমান কওকচোন, কেনে অনুভৱ হ'ল সেয়াও আমাক জনাওক, ভাল লাগিব আমাৰ জানি।
1: হয় নমস্কাৰ, ভাল পাওঁ মই ফুৰিবলৈ গৈ, সকলোবোৰ ঠাই ভাল লাগে বাৰু ফুৰি, কিন্তু মই অলপ পাহাৰীয়া ঠাইবোৰ ফুৰি বেছি ভাল পাওঁ। শেহতীয়াকৈ মই মেঘালয়ৰ পূব খাচী পাহাৰত অৱস্থিত নংজৰং নামৰ এক জেগালৈ গৈছিলোঁ। শ্বিলঙৰ পৰা প্ৰায় 60 কিলোমিটাৰ আঁতৰত হয় জেগাটো। নংজৰঙক আচলতে চি অফ ক্লাউডছ বুলিও কয়, মানুহে সূৰ্যোদয় চাবলৈ যায় ইয়াত, তাত ডাৱৰৰ মাজেৰে সূৰ্যোদয় চাব পাৰে। আৰু এই নংজৰঙৰ পৰা ডাৱৰৰ মাজত উমংগত নদীৰ এক সুন্দৰ দৃশ্য চাব পাৰি। সেয়াই আছিল মোৰ শেহতীয়াকৈ ফুৰিবলৈ যোৱাৰ অভিজ্ঞতা।
0: খুব ভাল লাগিল। আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, গীত শুনিতো আমি আটাইয়ে ভাল পাওঁ, তাৰ ভিতৰতে আমাৰ সকলোৰে কিন্তু একো একোজন প্ৰিয় শিল্পী থাকে যাৰ গীত আমি আটাইতকৈ বেছি ভাল পাওঁ, আপুনি কাৰ গীত শুনি আটাইতকৈ বেছি ভাল পায়?
1: মোৰ প্ৰিয় গায়ক বা গায়িকাৰ কথা ক'বলৈ গ'লে আচলতে সকলোৰে গান শুনি ভাল পাওঁ বাৰু, গান আমাৰ সকলোৰে প্ৰিয়। তথাপিতো আমাৰ অসমীয়া সংগীত জগতখনৰ ক্ষেত্ৰত জুবিন দাৰ গান শুনি ভাল পাওঁ, তেখেতৰ গান শুনি বহুতেই ভাল পাওঁ আৰু, ভূপেন হাজৰিকাদেৱ, জয়ন্ত হাজৰিকাদেৱ, শান্তা উজীৰ বাইদেউ, মঞ্জুস্না মহন্ত বাইদেউ। ঠিক তেনেদৰে যদি বলিউডৰ সংগীত জগতখনৰ কথা ক'বলৈ যাওঁ, লতা মংগেশকৰ, উদিত নাৰায়ণ, শ্ৰেয়া ঘোষাল, অৰিজিত সিং, তেওঁলোকৰ গান শুনি বহুত ভাল লাগে। কিন্তু এই সকলোখিনিৰ ভিতৰত মই মঞ্জুস্না মহন্ত বাইদেউৰ গান শুনি খুব ভাল পাওঁ। আৰু আজি মই তেওঁৰ কণ্ঠত বহুদিন শুনা নাই, এই গানটো শুনিব বিচাৰিম।
0: এই আগবঢ়াইছোঁ আপোনাৰ প্ৰিয় গীত।

0: सह वार्तालापविषये पृष्टे सति राष्ट्रपतिपुतिनः अवदत् यत् तादृश्यः चर्चायाः कृते जर्मनीदेशस्य पूर्वचान्सलर् गेरहार्ड् श्रोडर् तस्य प्रिया नेता अस्ति। पुतिनः एतदपि उक्तवान् यत् स्थायी शांति प्रस्तावस्य अंतिम रूपस्य निर्णयानन्तरमेव सः युक्रेन देशस्य राष्ट्रपतिना व्लोदिमिर जेलेंस्की इत्यनेन सह मिलिष्यति। शंघाई नगरे आयोजिते धनुष्क्रीडायाः विश्वचषक स्पर्धायां भारतीय महिला रिकर्व दलेन चीन देशं पराजित्य स्वर्ण पदकं प्राप्तम्। आईपीएल क्रिकेट स्पर्धा मालिकायां अद्य लखनऊ सुपर जॉयंट्स दलं चेन्नई सुपर किंग्स दलं सम्मुखीकरोति। प्रप्रथमं क्रीडयता लखनऊ सुपर जॉयंट्स दलं अष्टक्रीडकानां हानिपुरस्सरं 3,200 धावनांकाः विनिर्मिताः। संप्रति उभयोः दलयोः मध्ये स्पर्धा प्रचलति। मुख्यवार्ता पुनरेकवारम्। अद्य प्रधानमंत्री नरेन्द्र मोदी तेलंगाना राज्ये प्रायः 94 रूप्यकाणां आधारभूत संरचना औद्योगिक परियोजनानां च उद्घाटनं शिलान्यासं च कृतवान्। उत्तरप्रदेश राज्य मुख्यमंत्री योगी आदित्यनाथ अद्य स्वमंत्रिमंडलस्य विस्तारं कृतवान् इति वार्ताः।
1: বাতৰি পিছলে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। ষ্টুডিঅ'ত আছো মই ৰুজিমুদা আৰু মোৰ সৈতে ডেইজি গগৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতেৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয় অংশ। যুগুতাই আনিছে ত্ৰিদিশা বৰাই।
2: এইবাৰ আহিছোঁ অন্য এগৰাকী শ্ৰোতাৰ ওচৰলৈ। প্ৰথমে আপোনাৰ পৰিচয়টো জানি লওঁ।
3: নমস্কাৰ, মোৰ নাম অংকুৰ। মই বৰ্তমান গুৱাহাটীতে আছোঁ, এখন প্ৰাইভেট কোচিং ইনষ্টিটিউটত অধ্যয়ন কৰি আছোঁ আৰু মই গোলাঘাটৰ হয়।
2: এটা কথা জানিব বিচাৰিছোঁ মই আপোনাৰ পৰা। আমোদ প্ৰমোদ বা বাতৰিৰ অন্য এক মাধ্যম হৈছে ৰেডিঅ'। ৰেডিঅ'ক লৈ কি অনুভৱ কৰে আপুনি?
3: হয়, ৰেডিঅ' আমাৰ আচলতে ঘৰখনৰ বৰ আপোন। আমি সঁচা কথা ক'বলৈ গ'লে আমি ৰেডিঅ' যুগৰ মানুহ, কিয়নো আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি দেউতাহঁতৰ লগত ৰেডিঅ' শুনা আমাৰ মনত পৰে। আকাশবাণী গুৱাহাটী আপোনাৰ বাতৰি যি সম্প্ৰচাৰ হয় সেয়াও আমাৰ শুনা আচলতে এতিয়াও মনত পৰে, বা আমি এতিয়াও মানে ৰেডিঅ' শুনো। আজিৰ যুগত আমোদ প্ৰমোদৰ বিভিন্ন মাধ্যম আছে যদিও আমি আজিও আচলতে ৰেডিঅ' শুনো, আৰু ৰেডিঅ'ৰ যিটো মাদকতা বা ৰেডিঅ'ৰ যিটো মানে সুকীয়া স্থান আমাৰ মাজত আছে সেইটো সদায় থাকিব। আৰু আশা কৰোঁ আপোনালোকে এনেদৰে আগলৈ ৰেডিঅ'ৰ যি ধাৰাবাহিকতা এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক।
2: আজি কাৰ গীত শুনিবলৈ বিচাৰিব আপুনি অনুষ্ঠানত?
3: মই আপোনালোকৰ জৰিয়তে জুবিন গাৰ্গৰ এটি গান শুনিবলৈ বিচাৰোঁ।
2: প্ৰিয় শ্ৰোতা, শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

0: আজিৰ গীতৰে কথাৰে অনুষ্ঠানৰ খণ্ডটিলৈ আপোনাক আদৰিছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টি জানি লওঁ।
1: নমস্কাৰ, মই সুদৰ্শনা বৰুৱা। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ এগৰাকী ছাত্ৰী, লগতে আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শ্ৰোতা।
0: চাওঁতে চাওঁতেচোন বহাগ যাবৰে হ'ল, অনুভৱ কেনে আপোনাৰ?
1: চাওঁতে চাওঁতে বহাগ যাবৰে হ'ল। বহাগ শব্দটোতে আচলতে এক বিশেষ মায়া সোমাই আছে। বহাগ অসমীয়াৰ আৱেগ। কুলিৰ মিঠা মাতেৰে আগমনী ঘটাই বহাগত বিভিন্ন ধৰণৰ ফুল, যেনে কপৌ, নাহৰ, তগৰ আদি ফুলে, আৰু সেই ফুলবোৰৰ সুগন্ধিয়ে আমাৰ মনবোৰো ৰঙীন কৰি ৰাখে। কিন্তু বহাগৰ এই বিদায় ক্ষণত যেতিয়া এজাৰ ফুলে, তেতিয়া আমাৰ মনবোৰতো বেজাৰ লাগে। যি কি নহওক, বহাগ আমাৰ হিয়াৰ আপোন, গতিকে আমি পুনৰ অপেক্ষা কৰি থাকোঁ বহাগ অহালৈ।
0: আমাৰ আজিৰ অনুষ্ঠানত আপুনি কাৰ গীত শুনিবলৈ বিচাৰিব?
1: আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে মই শ্ৰদ্ধাৰ ভিতালী দাস বাইদেউৰ কণ্ঠৰ এটি জনপ্ৰিয় গীত শুনিবলৈ বিচাৰিছোঁ।
0: এয়া আগবঢ়াইছোঁ আপোনাৰ অনুৰোধৰ শিল্পীৰ কণ্ঠৰ গীত।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ, ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ, পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন, পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়াব সিং ছাইনি উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহাল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহণ দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জ্ঞাপন কৰে।
1: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাত প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলস ফ্রন্ট আৰু বড়োলেণ্ড পিপুলস ফ্রন্টৰ সভাপতি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবে এইবাৰ বি টি চি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি পি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
0: ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং ছাইনিও উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে বৰ্তমানৰ চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলিও প্ৰকাশ কৰে।
2: প্ৰধানমন্ত্ৰী

0: मोदी जी के नेतृत्व में एक नई संस्कृति राजनीति में आई है, वो है प्रोएक्टिव गवर्नमेंट, प्रो रिस्पॉन्सिव गवर्नमेंट, अकाउंटेबल गवर्नमेंट, रिपोर्ट कार्ड गवर्नमेंट। और यहां मैं ये भी कहना चाहता हूं कि असम की जनता के लिए ये चुनाव का वक्त नहीं है, लेकिन मैं ये जरूर कहूंगा कि जो कहा था वो किया है और जो नहीं कहा था वो भी करके दिया है। तो आगे आपको जो कहा है उससे कहीं ज्यादा अधिक हमारे नेतृत्व में, प्रधानमंत्री मोदी जी के नेतृत्व में किया जाएगा।
1: राज्य नतून सरकारे पुरोहित शपथ ग्रहण करिब। ইয়াৰ বাবে খানাপাৰাৰ পখু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি চলি আছে। শপথ গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। টিভিকেৰ মুৰববী, অভিনেতা, ৰাজনীতিক থিৰুচি যোছেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত চি যোছেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহান জনায়। তেওঁ সকলোৰে বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন সুনিশ্চিত কৰিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণৰ বাবে কাইলৈ বিধানসভা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা অৰ্থাৎ এন চি আৰ বিৰ তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1,00,000 জনসংখ্যাৰ মাজত 418 লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতে এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। এন চি আৰ বিৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধ জনিত গোচৰৰ সংখ্যা আছিল 68,937, 2023 চনত এই সংখ্যা 64,959 হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা 49,552 হ্ৰাস পায় বুলি তথ্যত প্ৰকাশ পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেশৰ সম্ভাব্য বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰে। নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাসমূহৰ সৈতে বিভিন্ন ৰাজ্যত প্ৰতিবছৰে দেখা দিয়া বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ যাতে কোনো কাৰণতে ক্ষতি নহয় তাৰ বাবে শ্ৰীশ্বাহে সকলো সংস্থাকে আগতীয়াকৈ আন্তঃসমন্বয় ৰক্ষা কৰি প্ৰস্তুতি গ্ৰহণ কৰিবলৈ আহান জনায়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
2: পৰিয়ালৰ সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্ব ধৰিমাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্নৰ ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এইবাৰৰ মাতৃ দিৱসৰ বিষয় হৈছে বুজা লাঘৱ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত 20শ শতিকাত প্ৰথমবাৰৰ বাবে মাতৃ দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। এগৰাকী মাতৃ কেৱল মমতাময়ী নহয়, তেওঁ কৰুণাময়ী আৰু শক্তিৰ উৎস বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই দিয়া বাৰ্তাত মাতৃসকলক জনজীৱনৰ মূল চালিকা শক্তি বুলি অভিহিত কৰে। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস আজি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটন ভৱনত অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক দুৰ্ভাঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি শ্ৰীমতী ঘোষে সাংবাদিকৰ আগত এইদৰে কয়।
3: মোৰ অনুভৱ মানে মোৰ আজিৰ দিনটো ইমান মেমৰেবল মোৰ কাৰণে। মই আৰু মানে বঁটাটো সংস্থাই মোক দিছে এইটো কাৰণেতো বেলেগ এটা অনুভূতি আছে, ভাল অনুভূতি, মানে আই এম ভেৰি হেপ্পী। কিন্তু মই যে এইটো গ্ৰহণ কৰিছোঁ চৰাইদেউৰ নিচিনা বিশ্ব ঐতিহ্য থকা এটা ঠাই, এজন মানে আহোম পৰিয়ালৰ পৰা আহি আৰু ৰাষ্ট্ৰীয় এটা সংস্থা, সাংবাদিক সংস্থাক ৰিপ্ৰেজেণ্ট কৰি এইটো মোৰ কাৰণে আজি 10 মে' মোৰ কাৰণে এটা আটাইতকৈ মেমৰেবল ডে' মোৰ লাইফত এইটো হ'ব।
2: উল্লেখযোগ্য

যে 1998 চনৰ পৰা পি টি আই গুৱাহাটী ব্যুৰত সেৱা আগবঢ়াই অহা দূৰ্বাসুছে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বৰ্তমান নেটৱৰ্ক অফ ৱমেন ইন মিডিয়া ভাৰতৰ সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। আজিৰ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা চৰাইদেউ জিলাৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত এক সংগীতৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত এজাৰ ফুলৰ বতৰ শীৰ্ষক বিষয় লৈ আকাশবাণীৰ কলা কুশলী শিল্পী আৰু ঘোষক ঘোষিকাসকলে অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়।

0: অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বিষয়া ভাস্কৰজ্যোতি গগৈ, হিমান্ত বাৰ্মা, অধ্যাপক ডঃ ইন্দিৰা বড়ো, ডঃ অজিত বড়ো, ডঃ ভৌমিক চন্দ্ৰ বড়ো আৰু আকাশবাণী বড়ো শিল্পী সন্থাৰ উপদেষ্টা গংগাধৰ ৰামচিয়াৰী প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। মিজোৰামৰ উত্তৰ কাওৰথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। বহনক্ষম গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ দিশত কৰা উন্নয়নমূলক কাম কাজৰ বাবে গাঁওখনে এই পুৰস্কাৰ লাভ কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অলপতে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টা, পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে জ্যেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই বঁটাসমূহ বিতৰণ কৰা হ'ব। কাছাৰক্ষীয়ে আজি 2টা পৃথক মাদক দ্ৰব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাখনৰ সোণাই, গাছতলা আৰু লাইলাপুৰ এলেকাত অভিযানত প্ৰায় 564 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে 2জন মাদক দ্ৰব্যৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা মাদক দ্ৰব্যৰ বজাৰ মূল্য প্ৰায় 2,82,00,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈ বড়ো সাহিত্য সভাই উদ্বেগ প্ৰকাশ কৰিছে। সভাই এই সমস্যাটো শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক আহান জনাইছে। কালি সন্ধিয়া কোকৰাঝাৰত এখন সংবাদমেলত সভাপতি গোপীনাথ বৰগোহাঁইয়ে চৰকাৰক এই সমস্যা সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে শিক্ষাবৰ্ষৰ আৰম্ভণিতে পাঠ্যপুথিসমূহ বিতৰণৰ কাম নিয়াৰিকৈ কৰিবলৈ আহান জনায়। তেওঁ লগতে স্থানীয় ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ
1: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ধেমাজি জিলাৰ চিচিমুখত আজি বিয়লি ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱা অৱস্থাত এজন লোক সন্ধানহীন হয়। চিচিমুখৰ তাপিত গাঁৱৰ সমীপৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন লোকজন নামদাং গাঁৱৰ ফুলকুমাৰ পেগু বুলি জানিব পৰা গৈছে। গোৱালপাৰা জিলা ক্ৰীড়া সন্থাই জিলাখনত নতুন ক্ৰীড়া প্ৰতিভা সন্ধানৰ বাবে ৰূপায়ণ কৰি অহা কাৰ্যসূচীৰ অধীনত আয়োজিত জিলাভিত্তিক এথলেটিকছ প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 300+ প্ৰতিযোগীয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জোছ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি

বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ, ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ, পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন, পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: men launched an attack on the police post, triggering heavy exchange of fire. The powerful explosion completely destroyed the police post, with several security personnel being reportedly buried under the rubble. In IPL cricket, Lucknow Super Giants have set a target of 204 runs for Chennai Super Kings at the M.A. Chidambaram Stadium in Chennai. In reply, Chennai Super Kings won in 65 for 3 in 15 overs when reports last came in. Earlier put into bat, Lucknow posted 203 runs for the loss of 8 wickets in the allotted 20 overs. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত প্ৰায় 9,400 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ সুব্যৱস্থাপনা কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅই মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা বেংগালুৰুত দি আৰ্ট অব লিভিঙৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ আৰ্ট অব লিভিং আন্তৰ্জাতিক কেন্দ্ৰত নৱনিৰ্মিত ধ্যান মন্দিৰ উদ্বোধন কৰে। সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সেৱা, আধ্যামিকতা আৰু সামাজিক ৰূপান্তৰকৰণত আৰ্ট অব লিভিং ফাউণ্ডেশ্যনে লৈ অহা ভূমিকাক উচ্চ প্ৰশংসা কৰে। তেওঁ লগতে পৰিৱেশগত দায়বদ্ধতা, যুৱ সবলীকৰণ আৰু আভ্যন্তৰীণ সুস্বাস্থ্যৰ জৰিয়তে এখন বিকশিত ভাৰত নিৰ্মাণৰ আহান জনায়। শ্ৰীমোদীয়ে কয় যে ৰাজনৈতিক ব্যৱস্থাতকৈ সামাজিক অংশগ্ৰহণ অধিক ক্ষমতাশালী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অধিক প্ৰয়োজনীয়। আৰ্ট অব লিভিং ফাউণ্ডেশ্যনৰ দৰে আধ্যামিক কেন্দ্ৰসমূহৰ জৰিয়তে কৃষক তথা গ্ৰাম্য সম্প্ৰদায়সমূহে প্ৰাকৃতিক কৃষিৰ প্ৰতি উৎসাহিত হোৱাৰ লগতে মাটিৰ সাৰুৱা গুণত নেতিবাচক প্ৰভাৱ পেলোৱা ৰাসায়নিক সাৰৰ ব্যৱহাৰো হ্ৰাস কৰাত সহায় কৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই কেন্দ্ৰসমূহে অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণত উৎসাহিত কৰাৰ লগতে জল সংৰক্ষণতো অৰিহণা যোগায়। তদুপৰি এনে কেন্দ্ৰসমূহে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লগতে শক্তি সঞ্চয় কৰাৰ ক্ষেত্ৰতো জনসাধাৰণক উৎসাহিত কৰে। শ্ৰীমোদীয়ে কয় যে এনে কেন্দ্ৰসমূহে থলুৱা উৎপাদনসমূহক উৎসাহিত কৰাৰ লগতে প্ৰকৃতিমুখী জীৱনশৈলী আঁকোৱালি ল'বলৈ জনসাধাৰণক বাট দেখুৱায়। যোগাভ্যাস, ধ্যান আৰু প্ৰাণায়ামক আমাৰ আধ্যাত্মিক ঐতিহ্যৰ অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰগতিৰ হকে বৰঙণি যোগাবলৈ যুৱচাম উৎসাহিত হয়। বিকশিত ভাৰতৰ লক্ষ্য সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে ৰাষ্ট্ৰীয় লক্ষ্যসমূহৰ প্ৰতি সমাজ সজাগ হলেহে বিকশিত ভাৰতৰ লক্ষ্য সফল হ'ব। প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি হায়দৰাবাদত উপস্থিত হৈ তেলেংগানাত প্ৰায় 9,400 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উদ্যোগিক তথা আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ জৰিয়তে জনসাধাৰণৰ যাতায়াতৰ সুবিধা উন্নত কৰাৰ লগতে যাত্ৰা নিৰাপদ কৰি তোলা তথা ৰচদপাতি সৰবৰাহৰ উপৰি যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত তেলেংগানাৰ ৰাজ্যপাল শিৱপ্ৰতাপ শুক্ল, মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ ক্ষেত্ৰত চৰকাৰে সুব্যৱস্থাপনা কৰাত সফল হৈছে। কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে তেওঁ জনসাধাৰণক ইন্ধনৰ অপব্যয় নকৰিবলৈ আহান জনায়। সৌৰশক্তি সৃষ্টিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে পৰিগণিত হোৱা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ৱাৰেংগলত কাকাতীয়া মেগা টেক্সটাইল পাৰ্ক হিচাপে জনাজাত প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যানো উদ্বোধন কৰে। প্ৰায় 1,700 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই উদ্যানখন হৈছে দেশৰ প্ৰথমখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম PM মিত্ৰ উদ্যান। এই পদক্ষেপৰ জৰিয়তে ফাৰ্ম, ফাইবাৰ, ফেক্টৰী, ফেশ্বন আৰু ফৰেন মাৰ্কেট অৰ্থাৎ পাম, সূতা, কাৰখানা, শৈলী আৰু বিদেশৰ বিপণন ক্ষেত্ৰ এই 5টা দৃষ্টিভংগীৰ অধীনত সংহত বস্ত্ৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এসময়ত বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ ভিতৰত ভাৰত অন্যতম শ্ৰেষ্ঠ আছিল বুলি উল্লেখ কৰি শ্ৰীমোদী

দিয়ে কয় যে দেশৰ প্ৰগতিৰ যাত্ৰাত বস্ত্ৰ উদ্যোগ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। দেশৰ বস্ত্ৰ উদ্যোগ নতুন দিগন্ত অভিমুখে আগবঢ়া বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুডেবেলুৰ আৰু মাহবুব নগৰৰ মাজৰ অংশ চাৰিসৰীয়া ঘাইপথলৈ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তদুপৰি শ্ৰীমোদীয়ে সাংগাৰেড্ডি জিলাৰ জাহিৰাবাদ ঔদ্যোগিক ক্ষেত্ৰৰো বিকাশৰ শুভাৰম্ভ কৰে। শ্ৰীমোদীয়ে হায়দৰাবাদত এটা নতুন গ্ৰীণফিল্ড পেট্ৰলিয়াম তেল সৰবৰাহৰ বিশেষ টাৰ্মিনেল, কাজিপেট বিজয়ৱাড়া কেইবাখৰীয়া ৰেল কৰিডৰ, ৰেল বাইপাছৰ অধীনৰ কাজিপেট ৰেলকে ধৰি কেইবাটাও ৰচদ পাতি সৰবৰাহ তথা ৰেল প্ৰকল্পৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। ছগৰাকী বিজেপি নেতাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দুগৰাকী ৰাজ্যমন্ত্ৰীক স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰি পদোন্নতি দিয়া হয়। ৰাজ্যখনৰ ৰাজ্যপাল আনন্দীবেন পেটেলে লক্ষ্ণৌৰ জনভৱনত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰীসকলক কাৰ্যালয় আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰী আৰু বিজেপি নেতা মনোজ পাণ্ডেক কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ৰাজ্যমন্ত্ৰী অজিতপাল সিং আৰু সুমেন্দ্ৰ টোমৰক পদোন্নতি দি স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰা হয়। আনহাতে কৃষ্ণ পাছোৱান, সুৰেন্দ্ৰ ডিলাৰ, হংসৰাজ বিশ্বকৰ্মা আৰু কৈলাশ ৰাজপুতক ৰাজ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। এই সম্প্ৰসাৰণৰ সৈতে 403 উত্তৰ প্ৰদেশ বিধানসভাৰ মন্ত্ৰীসভাৰ সদস্য সংখ্যা 60 বৃদ্ধি পালে। ভাৰতীয় গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাত ন্যায়পালিকা আৰু সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৰচনা কৰা দুখন গ্ৰন্থ উন্মোচন কৰি আজি সন্ধিয়া নতুন দিল্লীত শ্ৰীশ্বাহে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণৰ বিশ্বাস তথা সমাজৰ কাম কাজসমূহৰ লগতে এটা জাতিৰ বৈশিষ্ট্যসমূহ শক্তিশালী ন্যায় ব্যৱস্থাৰ জৰিয়তে প্ৰতিফলিত হয়। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়, বিভাগ, স্বায়ত্তশাসিত নিকায় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায়, ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণিৰ ধন বাধ্যতামূলকভাৱে জমা কৰা, ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ দায়বদ্ধতা বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসমূহৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত, সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 ভিতৰত আদায় দিব লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ' আৰু দেশখনৰ বিশেষ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে কালি মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল থানিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তেওঁলোকে আমেৰিকা আৰু ইৰাণৰ মাজৰ সাম্প্ৰতিক আলোচনাৰ লগতে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকৰ এই আলোচনাত ইৰাণৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে চলি থকা শেহতীয়া প্ৰচেষ্টাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। উল্লেখযোগ্য যে আমেৰিকা আৰু ইৰাণৰ মাজত ইছলামাবাদত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ আলোচনা বিফল হোৱাৰ পাছত পাকিস্তানে বিষয়টোক লৈ ব্যাপক প্ৰচাৰ চলাই থকাৰ পাছতো দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত নহল। ইয়াৰ বিপৰীতে কাটাৰে নীৰৱে এই বিষয়ত মধ্যস্থতাকাৰী হিচাপে ভূমিকা গ্ৰহণ কৰাৰ পাছত আমেৰিকাৰ সংশ্লিষ্ট বিষয়াসকলে ইৰাণৰ সৈতে দেশখনৰ আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাটাৰে কাৰ্যকৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 203 সংগ্ৰহ কৰে। দলৰ হৈ জছ ইংলিছে সৰ্বাধিক 85 কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা পৰলৈ 16 অভাৰ 1 বলত 5 উইকেট হেৰুৱাই 169 কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত প্ৰায় 9,400 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ সুব্যৱস্থাপনা কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅই মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বাতৰিৰ পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। ষ্টুডিঅ'ত আছো মই ৰুজি মুদৈ আৰু মোৰ সৈতে ডেইজি গগৈ। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা।
2: প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো হিপ হিপ হুৰৰে অনুষ্ঠানটি। আজিৰ হিপ হিপ হুৰৰে অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক কেন্দ্ৰ বিভাগৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বাৰীৰোহণীয়া গীত মাত শুনিবলৈ পাব। অনুষ্ঠানটি যুগুতাই আনিছে কস্তুৰিমা দাস আৰু পম্পী মালাকাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
3: নমস্কাৰ, বাৰীৰোহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই পম্পী মালাকাৰে আদৰণি জনাইছোঁ। মোৰ সৈতে আছে কস্তুৰিমা দাস। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা হিপ হিপ হুৰেৰ দ্বিতীয় দ্বিখণ্ড। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে আমি আহিছোঁ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতৰ মাজলৈ।

0: আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে। আপোনালোকৰ পৰিচয় আনিব বিচাৰিছোঁ, আপোনাৰ পৰিচয়।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিবেণী মহন্ত, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, লগতে মই পৰিৱেশ্য কলা সংগীত বিভাগৰ ছাত্ৰী হয়।
2: নমস্কাৰ, মোৰ নাম কুমাৰী ঋষিতা প্ৰিয়ম গোস্বামী, মই দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আৰু লগতে পৰিৱেশ্য কলা বিভাগৰ সংগীত শাখাৰ ছাত্ৰী হয়।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা কলিতা, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, লগতে পৰিৱেশ্য কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী হয়।
4: নমস্কাৰ, মোৰ নাম শ্ৰী সন্তোষী দাস, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, মই ইয়াৰ পৰিৱেশ্য কলা বিভাগৰ মিউজিক বিভাগত কৰি আছোঁ।
0: ধন্যবাদ জ্ঞাপন কৰিছোঁ।
5: আমি এইবাৰ উপস্থিত আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সংগীত শাখাৰ সহকাৰী অধ্যাপক গৌতম শইকীয়া ছাৰৰ ওচৰত। তেখেতক আমাৰ আজি অনুষ্ঠানলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম এই বিভাগটোৰ সম্পৰ্কে কিছু কথা, লগতে সংগীত শাখাৰ

0: সম্পর্কে কিছু কথা।
1: নমস্কার, মই প্রথমে আকাশবাণী গুৱাহাটীৰ হিপ হিপ হুৰে অনুষ্ঠানটিলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কৰা এই অনুষ্ঠানসমূহ আপোনালোকে আজি অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগটো আৰম্ভ হৈছে 2018 চনৰ 16 আগষ্ট তাৰিখে, যিটোক আমি ফাউণ্ডেশ্যন ডে বুলি পালন কৰি আহিছোঁ। আৰু এই বিভাগটোত আমি নৃত্য, গীত আৰু নাট্য এই তিনিটা শাখা বৰ্তমান আছে। সংগীতৰ ক্ষেত্ৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতক বিশেষকে প্ৰাধান্য দিয়া হৈছে, লগতে বৰগীত, অসমৰ বিভিন্ন লোকগীত, পাশ্চাত্য সংগীত, আধুনিক গীত, এই আটাইখিনি বিষয়ৰ ওপৰতে গুৰুত্ব দিয়া হৈছে। বিশেষকে সংগীতৰ ক্ষেত্ৰখনত হিন্দুস্তানী সংগীতৰ লগত আৰু এটাই হৈছে আমাৰ ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ এটা কোৰ্চ, তাৰে কিছু কিছু অংশ শিকোৱা হয়। সংগীতৰ ক্ষেত্ৰখনত ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট আগবাঢ়িছে, শিকিছে। আমাৰ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীবিলাক বিভিন্ন বেলেগ বিশ্ববিদ্যালয়, মহাবিদ্যালয় এনেধৰণৰ শিক্ষানুষ্ঠানবিলাকত বৰ্তমান শিক্ষকতা কৰি আছে, লগতে নেট পাছ কৰিছে, JRF পাছ কৰিছে, লগতে অন্যান্য চৰকাৰী অনুষ্ঠানবিলাকত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু সংগীতত বিশেষকৈ ল'ৰা ছোৱালীবিলাকে এইবাৰ আমাৰ 2026 চনত যি কনভকেশ্যন হৈছিল তাৰে এগৰাকী ছাত্ৰীয়ে গ'ল্ড মেডেলিষ্ট হৈছে। আমাৰ সেয়া হৈছে সংগীতৰ বিভাগৰে পৰিৱেশ কলা বিভাগৰ। তাৰ উপৰিও আমাৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। বিশেষকৈ সংগীতত এইখিনি বিষয়ে আমাৰ পঢ়োৱা হয়। আৰু নৃত্যৰ ক্ষেত্ৰত আছে আমাৰ শংকৰী নৃত্য। এই শংকৰী নৃত্যৰ ছাত্ৰ ছাত্ৰীবিলাকে দূৰদৰ্শন কেন্দ্ৰত বি গ্ৰেড পাবলৈ সক্ষম হৈছে। তাৰ লগতেও অন্যান্য বিভিন্ন অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ঠাইলৈ পৰিৱেশন কৰিবলৈ গৈছে। আৰু সত্ৰীয়া নৃত্যৰ লগত কথক আছে, লগত লোকনৃত্য আছে, নাট্য বিভাগৰ ক্ষেত্ৰত বিভিন্ন বিষয়সমূহ আছে, নাট্য বিভাগৰ শিক্ষকসকল আছে, তেওঁলোকে এই বিষয়ে কিছু কথা ক'ব। এইধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছোঁ আৰু যথেষ্ট উপকৃত হৈছে বুলি আমি অনুধাৱন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কথা শিকিছে আৰু ভাল পাইছে, ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়ি খুব আনন্দ কৰে। আমাৰ ছাত্ৰ ছাত্ৰী সংগীত বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে অল ইণ্ডিয়া ৰেডিঅ'ত আগৰ পৰাই বিভিন্ন ধৰণৰ গ্ৰেডবিলাক পাছ কৰি আহিছে। যোৱা বছৰ যি হৈ গ'ল তেওঁলোকত আমাৰ দুগৰাকী ছাত্ৰীয়ে গোৱালপৰীয়া লোকগীতত বিগ্ৰেড পালে, এইবাৰ এগৰাকী ছাত্ৰীয়ে বিগ্ৰেড পাইছে আমাৰ কামৰূপী লোকগীতত, তাৰ লগতে মই নিজেও পাইছোঁ খোল আৰু ঢোলত। ভাল লাগিছে এনেকৈ ছাত্ৰ ছাত্ৰীবিলাকৰ লগত হাঁহি ধেমালি কৰি, খুব ভাল লাগে, আনন্দ লাগে।
0: হয়, ধন্যবাদ জনাইছোঁ ছাৰ। আপুনি যিহেতু ক'লে যে আপুনি সংগীতৰ লগত জড়িত হৈ আছে, এই ক্ষেত্ৰত আপোনাৰ পৰা যিকোনো এটা গানৰ এটা কলি আমি শুনিব বিচাৰিম।
1: এতিয়া মইনো কি গাম, এতিয়া এটা যোজনা গাইছোঁ অকণমান।

0: ঐ এপালেহি বহাগৰ বিহু।
1: আমাৰ অনুৰোধটো ৰক্ষা কৰাৰ বাবে পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰ কাষলৈ আহিছোঁ ত্ৰিবেণী মহন্তৰ। তেখেতে পুনৰবাৰ আমাৰ শ্ৰোতাসকলক এটি গীত পৰিৱেশন কৰি শুনাব। কি গীত পৰিৱেশন কৰিব?
2: মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অতি পুৰণি এটি গীত তাজমহল, এই গীতটি অকণমান গাবলৈ প্ৰয়াস কৰিম।
1: নিশ্চয়।

0: ধন্যবাদ।
1: ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী এটি গীত ইমান সুন্দৰকৈ পৰিৱেশন কৰি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: ত্ৰিবেণী মহন্তৰ কাষ চাপিছোঁ, ইমান সুন্দৰকৈ গীত দুটি পৰিৱেশন কৰিলে, গতিকে জানিব বিচাৰোঁ ঘৰ ক'ত আপোনাৰ?
0: মোৰ ঘৰ সোণাপুৰত। সোণাপুৰীতে যিহেতু সকলোৱে চিনি পায়, মোৰ সোণাপুৰ কলেজ গেটৰ ওচৰতে মোৰ ঘৰ।
1: হয়, আচলতে বৰ্তমান সোণাপুৰ বুলি ক'লে এক অসমৰ নহয়, আচলতে সৰ্বত্ৰে চৰ্চিত এখন ঠাই হৈছে, লগতে আচলতে এক আৱেগ হৈ পৰিছে। গতিকে সোণাপুৰৰ জীয়াৰী, লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ কলা বিভাগৰ এগৰাকী ছাত্ৰী, এটা কথা জানিব বিচাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ গীত খুব সুন্দৰকৈ পৰিৱেশন কৰিলা, লগতে যিসমূহ দলীয়ভাৱে গীত পৰিৱেশন কৰা হ'ল তাতো খুব সুন্দৰকৈ আচলতে পৰিৱেশন কৰিলে সকলোৱে। এই গানৰ যি যাত্ৰা, এই গানৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
0: মোৰ গানৰ যাত্ৰা সৰুৰ পৰাই প্ৰশিক্ষণ লৈছিলোঁ মোৰ মাৰ পৰাই। মা গান গায়, মোৰ মামাহঁতৰ ঘৰৰ গোটেইখিনি পৰিয়ালৰ মানে আমাৰ গানৰ লগতে জড়িত, নাটকৰ লগতো জড়িত আছে। মাৰ পৰাই প্ৰথমতে মই গান শিকিছিলোঁ। 5 বছৰ বয়সৰ পৰা মই যিটো আমাৰ ক্লাছিকেল শাস্ত্ৰীয় সংগীত মই তাতে গাইছোঁ, তাৰ পৰাই মই এতিয়ালৈ তেনেকৈ চলি গৈ আছে।
1: আচলতে জানিব পাৰিছোঁ এবাৰ আকাশবাণী গুৱাহাটীৰ যি সংগীতৰ যি অডিশ্যন হৈছিলে তাতো আপুনি আচলতে বি গ্ৰেড পাবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ?
0: বহুত ভাল লাগিছে মোৰ। মই ভবা নাছিলোঁ যে মই এবাৰতে তেনেকৈ প্ৰশিক্ষণ লৈ পাৰ কৰি যাম মই বি গ্ৰেডটো। আৰু মই যিহেতু মানে লোকগীতৰ তেনেকৈ ক'তো ভালকৈ প্ৰশিক্ষণ লোৱা নাছিলোঁ, মোৰ মামাই মোক শিকাইছে, নাৰায়ণ কলিতাদেৱ, তেখেতক চিনি পায় সকলোৱে লোকগীতৰ, তেওঁ এজন ভাল মানুহ হিচাপে জানে। লগতে মোৰ শিক্ষাগুৰু গৌতম শইকীয়া ছাৰৰ পৰাও মই বহুতখিনি শিকিছোঁ, আৰু প্ৰদ্যুৎ ছাৰৰ পৰাও মই শিকিছোঁ। তেনেকৈ মই বি গ্ৰেডটো পাছ কৰিলোঁ, বহুত ভাল লাগিছে।
1: পলমকৈ হ'লেও এই আচলতে সফলতাত শুভকামনা জনাইছোঁ।
0: ধন্যবাদ।
1: আৰু লগতে এই যি সংগীতৰ যাত্ৰা, সংগীতময় যাত্ৰা, এই যাত্ৰা এনেদৰে অব্যাহত থাকক।
0: বহুত বহুত ধন্যবাদ।
2: আমি পৰিৱেশ কলা বিভাগৰ সংগীত বিভাগৰ ছাত্ৰীসকলৰ মাজলৈ আহিছোঁ। এইবাৰ অনুষ্ঠানত আমাক কি শুনাবা?
0: হয়, এইবাৰ আমি সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাদেৱৰ এটি বহুত বিশেষ গীত পুৰণি বীণাৰে তাৰ এই গীতটি গাবলৈ আমি প্ৰয়াস কৰিছোঁ।
2: হয়, নিশ্চয়।

0: ধন্যবাদ, বহুত বহুত ধন্যবাদ। তুমি গীতটি খুব সুন্দৰকৈ পৰিৱেশন কৰিছা। যিহেতু আমি জানো যে এই বিশ্ববিদ্যালয়খনত বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী ইয়ালৈ পঢ়িবলৈ আহে, জানিব বিচাৰিছো তুমি ক'ৰ পৰা আহিছা?
1: মই লখিমপুৰৰ পৰা আহিছো।
0: এই বিশ্ববিদ্যালয়খনত যিহেতু বিভিন্ন বিভাগত শিক্ষাদান কৰা হয়, তোমাৰ অনুভৱ কেনেকুৱা?
1: অনুভৱ বুলি ক'বলৈ গ'লে এটা সুকীয়া অনুভৱ বুলি ক'ব পাৰি, কাৰণ এই পৰিৱেশ কলালৈ আহি পিনে মই যিখিনি কথা মই নাজানিছিলোঁ আগতে, সেই সকলোবোৰ জ্ঞানৰ লগতে আমাৰ যিহেতু এইটো পাৰফৰ্মিং আৰ্টছ বুলি কয়, পৰিৱেশ কলা যোনটো আমাৰ হৃদয়ত যোনবিলাক থাকে, সেইবিলাক কেনেকৈ প্ৰকাশ কৰিব পাৰি, কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰি, সেইবিলাক আমাক ছাৰ মেমহঁতে আমাক সুন্দৰভাৱে কৰিবলৈ শিকাইছে। লগতে আমাৰ প্ৰত্যেকজন ছাৰে আমাৰ বহুত যিমান তেওঁলোকে দিব পাৰে, আমি বিচৰাৰ উপৰিও তেওঁলোকে যিমানখিনি দিব পাৰে সেইখিনি আমাৰ তাতকৈ বহুত দিছে বুলি আমি ক'ব বিচাৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে থেংক ইউ ছাৰ, থেংক ইউ মেম, সকলোকে থেংক ইউ।
0: আৰু যিহেতু তুমি গীতৰ সৈতে জড়িত হৈ আছা, গানৰ যাত্ৰাৰ বিষয়ে তোমাৰ কেতিয়া প্ৰাৰম্ভ হৈছিল যাত্ৰাই?
1: গানৰ যাত্ৰা বুলি ক'বলৈ গ'লে মোৰ মা, আচলতে মায়ে মোক গান গায়, মাৰ পৰা শিকিছিলোঁ প্ৰথমত। গান বুলি ক'লে মোৰ গোটেই বডিতে আছে, গোটেই তেজতে আছে, সেইকাৰণে মানে গান শুনাৰ লগে লগে যে নাচো গাওঁ সেনেকুৱা এটা অনুভৱ হয়, সেইটোৱে আৰু।
0: আৰু গীতৰ উপৰিও তোমাৰ আন কিহত ৰুচি আছে?
1: গীতৰ বাহিৰেও মোৰ গান গাই ভাল পাওঁতো জানি, গান গাওঁ, নাচো, তাৰপিছত ড্ৰয়িং কৰোঁ, অভিনয় কৰি ভাল পাওঁ, মডেলিং কৰি ভাল পাওঁ, সকলো ভাল লাগে আৰু।
0: জানি খুব ভাল লাগিছে, আৰু তোমাৰ এই যাত্ৰা অব্যাহত থাকক, তোমালৈ অশেষ শুভকামনা থাকিল।
1: ধন্যবাদ।
2: শ্ৰোতাসকলে শুনি আছে আমাৰ অনুষ্ঠান হিপ হিফুৰি, আৰু এইবাৰ আমি কাষ চাপিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ অন্তৰ্গত নাট্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত। তেখেতসকলে পৰিৱেশন কৰিব নাট, আৰু তেওঁলোকৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম কি বিষয়ত তেওঁলোকে নাট পৰিৱেশন কৰিব।
3: হয় নমস্কাৰ, আমি মোবাইল ফোনৰ যি অপব্যৱহাৰ তাৰে ওপৰত এখনি নাট প্ৰস্তুত কৰিছো। আমাৰ এইখন বিদ্যালয়ৰ শিক্ষক সোণমণি শৰ্মাৰ তত্বাৱধানত, তেখেতৰ পৰিচালন নাৰে আমি এই নাট পৰিৱেশন কৰিবলৈ লৈছো।
2: নিশ্চয় আগবঢ়াব।
4: তিনি বজাত লগ হোৱাৰ কথা, এতিয়া 4 বাজিলেচোন।
5: নকবি আৰু, বুজা মোৰ বহুত কাম, গোটেই কামবোৰ শেষ কৰি আহিছো। নিকিতা

0: কৰি গলো
1: আপোনাৰ লগত অহা কথা আছিল চোন
0: জান হেই নিকিতা ঐ ঐ হুনকালা হুনকালা তন কি নাচি নাচি আহিছিলো গোটেই ফিল্ডখন হা
1: হে নকব আহি থাকোতে এই ফিল্ডখনত যে আমি আগতে ৰবাব টেঙাৰি বল বনাই খেলি কেনে খেলিছিলো তাৰপিছত কাবাডী খেলা লুকা ভাকু খেলা এইবোৰ মনত পৰি গৈছে নহয়
0: নকবি আৰু দেখিছ নাই এতিয়া চাচোন চা গোটেই ইমান ডাঙৰ ফিল্ডখন একদম মুকা হৈ পৰি আছে আৰু সেই লাইব্ৰেৰীটো দেখিছ মস্ত এটা তলা
1: সেই লাইব্ৰেৰীটোত যে আগতে কিমান কিতাপ চলিছিলে
2: ক'ত যাব লাইব্ৰেৰী গোটেই কিতাপবোৰত ঘূনে ধৰিলে আগৰ সেই মানুহো নাই সেই লাইব্ৰেৰীও নাই
0: বেয়াই লাগে বুজিছ
1: সেইটো হয়
0: আমাৰ দিনটো কি আছিল আৰু আজি কি হৈ গ'ল
1: লকডাউনৰ দিনৰ পৰা আৰম্ভ হৈ গ'ল লকডাউনত ল'ৰা ছোৱালীৰ লগত হাতে হাতে মোবাইল পৰি গ'ল এতিয়া ল'ৰা ছোৱালীবিলাক মানে এনেকুৱা হৈ গ'ল ন মোবাইলে চব হৈ গ'ল
2: সেইটো কিন্তু হয় এই মোবাইল ফোনটোৱে চব বস্তু শেষ কৰি দিছে ল'ৰা ছোৱালীবোৰ ক্ৰিয়েটিভিটি একেবাৰে নহয় নাইকিয়া কৰি দিছে
0: এই ছচাইটিখনৰ লগত সিহঁতৰ সম্পৰ্কবোৰ নোহোৱা হৈ গৈছে
1: সেইদিনা মই কেলে আমাৰ ৰতনৰ ৰতনদা ল'ৰাটো যে
0: কোন ৰতন
1: কেলে আমাৰ গাঁৱৰ ৰতনদা ল'ৰাটো
2: এই ৰতন খুৰা
1: হয় হয়
0: কি হ'ল
1: তাক লগ পাইছিলো ন মই বজাৰত সি সেইদিনাখন মই তাক সুধিলো তোমাৰ নামটো কি সি কৈছে তোমাৰ নামটো কি একেটা কথাকে ৰিপিট কৰি আছে এটাই মই গম পালো এই কমিউনিকেশ্যন নাইকিয়া হৈ গ'ল মোবাইলটোৱে চব শেষ কৰি দিলে
2: কিমান বছৰ হৈছেনো ল'ৰাটো
1: চাৰি বছৰমান হৈছে তাৰ
2: চাচোন বেয়া লাগে কি কৰিব এই শুনা মই য'ত থাকো তাতে আমাৰ ঘৰৰ ওচৰৰ ল'ৰাটো গোটেই দিনটো ফোনটো কিবা খেলি থাকে মাক দেউতাকে যেতিয়া ফোনটো তাৰ পৰা বিচাৰে সি ওলোটাই মাক দেউতাকক মাৰিবলৈ আহে ইমান খং তাৰ এই কিবা ডক্টৰক দেখাওঁতে কিবা কৈছে এনজাইটি এটা কথা বোলে
1: মানে সি সেই কপি থাকে চাগে
2: হয় হয় হয় একদম
1: জি টি বকি থাকে
2: এইটো ডিপ্ৰেশ্যনত আহি গৈছে এই সৰু ল'ৰাটো
1: ইমান সৰুতে এই এনজাইটি ডিপ্ৰেশ্যনটো দূৰৰে কথা আজিকালি সৰু সৰু বাচ্চাবোৰৰে ফিজিকেল হেলথ ইছ্যুজ যেনে ধৰক মূৰৰ বিষ মাংসপেশীৰ বিষ হাড়ৰ বিষ চকুৰ বেমাৰ কাণৰ বেমাৰ আৰু লগতে এই এনি টাইম মোবাইল ইউজ কৰি থকাৰ বাবে মোবাইলৰ যোনটো ৰেডিয়েশ্যন আহে সেই ৰেডিয়েশ্যনটোৰ কাৰণে ডেকাৰ পৰা বুঢ়ালৈকে সকলোৰে স্কিন জড়িত সমস্যা হৈছে মানে ছালৰ সমস্যা
2: আজিকালি ল'ৰা ছোৱালীবিলাক কি কৰে ৰাতি শোৱাৰ সময়ত ফোনটো চাই চাই শুই তহঁতি জাননে নাই আমি যে শুও টোপনিটো অহাৰ কাৰণে এটা হৰম'ন লাগে
0: কি হৰম'ন
2: মেলাটনিন মেলাটনিন হৰম'ন সিক্ৰিজ মানে ৰিলিজ হ'লেহে আপোনাৰ টোপনিটো আহে কিন্তু সেই ফোনটোত যে ব্লু লাইটটো আহে ব্লু লাইটে সেই হৰম'নটো ডিক্ৰিজ কৰি পেলায় সেইকাৰণে টোপনি নাহে আমাৰ আৰু চাওঁ বাচ্চাবোৰ গোটেই দিনটো যদি মোবাইলতে লাগি থাকে চব মোবাইলত পায় আজিকালি নিজৰ মাথাটো কেনেকে খটুৱাব
0: পঢ়াত এটেনশ্যন ক'ত থাকিব দিন নাই ৰাতি নাই খালি মোবাইল মোবাইল মোবাইল মোবাইল মোবাইল
1: সেইকাৰণেতো আজিকালি ল'ৰা ছোৱালীৰ একাডেমিক পাৰফৰ্মেঞ্চো বেয়া হৈ আছে কি কৰিব আৰু
0: ইয়াৰ
1: পৰিত্ৰাণ পাবলে ইয়াৰ মূল দায়িত্ব মাক দেউতাকৰ নহয়নে বাৰু
0: সেইটো কিন্তু হয় মেইন দায়িত্ব হ'ল ঘৰখনৰ মাক দেউতাকৰ মাক দেউতাকে ভালদৰে নেচালে ল'ৰাবোৰ এনেকুৱা হ'বই
1: সেইকাৰণেতো বাহিৰৰ দেশবোৰত এই পেৰেণ্টছ এডুকেশ্যন দিয়া হয় যাতে পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীবোৰক কেনেদৰে মোবাইলৰ পৰা দূৰত থাকি ক্ৰিয়েটিভিটিত কেনেদৰে নিজকে সামৰ খুৱাব সেইটো শিকাব পাৰে যেনে ধৰক আৰ্ট হওক ক্ৰিয়েটিভিটি হওক ক্ৰাফ্ট হওক তাৰপিছত গান হওক নাচ হওক এনেকুৱা ধৰণৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিবোৰৰ জৰিয়তে নিজৰ ল'ৰা ছোৱালীবোৰক ব্যস্ততাপূৰ্ণ কৰি তোলে যাতে তেওঁলোকে মোবাইলৰ পৰা দূৰত থাকে
0: এইটো কৰিলে কিন্তু এই শিশুসকলৰ সৰ্বাংগীন বিকাশ হ'ব দেই এটা কাম কৰিব নোৱাৰিনে বাৰু
1: কি
0: এই আমাৰ গাঁওখনত আমিবোৰে লগ লাগি কিবা

0: এটা কৰিব নোৱাৰিনে?
1: প্ৰতিযোগিতা পাতিব পাৰোচোন,
2: কিহৰ
1: তৰ্ক প্ৰতিযোগিতা,
2: কুইজ
1: প্ৰতিযোগিতা,
2: আৰু কিবা কৰিব লাগিব, ভাব ভাব।
1: আৰু লগে লগে আমি ন হেৰিও পাতিম, এই বিহু আহিছে নেকি, বিহু কৰ্মশালা, বিহু কৰ্মশালাও পাতো তেনেহ'লে।
2: তেনেহ'লে বিহু কৰ্মশালাৰ লগত সংগতি ৰাখি, বিহু লগত সংগতি ৰাখি বিহু কৰ্মশালা, কুইজ প্ৰতিযোগিতা, খেল ধেমালি, এই সকলোবোৰ পাতিম।
1: আৰু লগতে তই যে এডুকেশ্যন লৈ আহিছ, এই
3: পেৰেণ্টছৰ
1: সেইটোৰ ওপৰতো তই এটা ক্লাছ দি দিব পাৰিবি।
3: আমি ন এটা কাম কৰিম, আমি যিকেইদিনৰে প্ৰগ্ৰেমটো পাতিম সেইকেইদিন আমাৰ ফিল্ডখনৰ ভিতৰত যাতে যোনে যোনে আহে তেওঁলোকৰ ফোনটো যাতে চুইচ অফ কৰি থয়, এনেকৈ আমি এটা মোবাইল ফ্ৰী জ'ন বনাম, আৰু সেই মোবাইল ফ্ৰী জ'নটোৰ ভিতৰত আমি সকলোখিনি এক্টিভিটিজ কৰিম।
4: আমি
2: গাঁওখনৰ অৱস্থাটোৰ কথা বিষয়ে কথা পাতি,
4: গাঁৱৰ অৱস্থা, এই গাঁৱৰ অৱস্থা চিন্তা কৰাৰ আগত আমাৰ নিজৰ ঘৰখন চিন্তা কৰিব লাগিব, তেতিয়াহে আমি গাঁৱৰ চিন্তা কৰিব পাৰিম।
2: হয় হয় হয় হয়,
4: মানে এই ঘৰত চিট ঠিক কৰিবলৈ হ'লে আমি কি কৰিব লাগিব,
2: ঘৰখনৰ নিজৰ মানুহখিনি নিজৰ দায়িত্বটো নিজেই ল'ব লাগিব।
4: এক্সেক্টলি, হেৰি কৰিব পৰা যায়, ময়ো বহুত দিনৰ পৰা ভাবি আছিলো, আমাৰ যিবিলাক পিতৃ মাতৃ আছে, এই উঠি অহা ল'ৰা ছোৱালী পিতৃ মাতৃসকলক আমি কিবা এটা কিবা কোৰ্চ এটা দিব পৰা যায় নেকি?
3: এই সেইটোৰ কথাই আমি পাতি আছিলো, মানে পেৰেণ্টছ এডুকেশ্যন এটা দিম আমি, এই বিহু বুলি আমাৰ দুপৰীয়া সময়খিনিত আমি ল'ৰা ছোৱালীৰ লগত খেল ধেমালি কৰি গধূলি সময় পেৰেণ্টছবোৰ যেতিয়া আহিব তেওঁলোকৰ লগতো আমি কিছুমান খেল ধেমালিৰ অনুষ্ঠান পাতি এনেকে আমি ল'ৰা ছোৱালী আৰু শিশু মানে মাক দেউতাক একলগ লগাই ধুনীয়াকে এটা অনুষ্ঠান পাতি।
4: সুন্দৰ কথা, মই এটা কাম কৰো,
2: কি
4: মোৰ এই পিনুকুনা তিনিটা আছে নহয়, মই সিহঁতক কথাটো এতিয়া জনাই থওঁ আৰু মানুহজনীৰ কথাটো ক'ব লাগিব নহয়, তহঁতি কিন্তু সোনকালে আয়োজন কৰ দেই।
5: আচলতে বৰ্তমান সময়ত এক প্ৰাসংগিক বিষয় লৈ যিধৰণে নাট ভাগ পৰিৱেশন কৰিলে আটাইকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে যিসকলে নাট পৰিৱেশন কৰিলে তেওঁলোকৰ পৰিচয়টি জনাব।
6: নমস্কাৰ, মই প্ৰিয়ংকা কলিতা, এইখন বিশ্ববিদ্যালয়ৰে দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী।
3: নমস্কাৰ, মোৰ নাম নিকিতা দাস আৰু মই এইখন বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ নাট শাখাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী।
7: মই প্ৰিয়ংকা বৰা, মই এইখন বিশ্ববিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী।
8: আৰু মই ভৰত চুতীয়া।
5: অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোকে। আমি এতিয়া উপস্থিত আছোঁ এই বিশ্ববিদ্যালয়ৰ পৰিৱেশ্যকলা বিভাগৰে নাট্য শাখাৰ সহকাৰী অধ্যাপক সোণমণি শৰ্মা ছাৰৰ ওচৰত। আমি সোণমণি ছাৰৰ পৰা জানিব বিচাৰিম নাট্য শাখাৰ বিষয়ে কিছু তথ্য।
9: নাট্য শাখা আচলতে ভাৰতীয় নাট্যকলাৰ ইতিহাস বহুত প্ৰাচীন আৰু সমৃদ্ধ। নাট্যশাস্ত্ৰ যি মহৰ্ষি ভৰতমুনিয়ে ৰচনা কৰিছিল সেইখনে ভাৰতীয় নাট্যকলাৰ মূল আধাৰ। এই গ্ৰন্থত অভিনয়, সাহিত্য, নৃত্য, মঞ্চ ব্যৱস্থা আদি বিভিন্ন দিশৰ বিস্তৃত বিৱৰণ পোৱা যায়। আমাৰ ঠিক পৰম্পৰাগত নাট্য যেনে ভাওনা, যাত্ৰা, কথকলি, কুচিপুৰি আদি ভাৰতবৰ্ষৰ যিমানবিলাক মানে লোকধৰ্মী নাট্যধৰ্মী অনুষ্ঠান আছে এইবিলাক হৈছে আমাৰ সংস্কৃতি, ধৰ্ম আৰু জীৱন দৰ্শনৰ প্ৰতিফলন। বিশেষকৈ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো সৃষ্টি ভাওনা, অংকীয়া ভাওনা, সেয়া আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ। তাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন জেগাত যি আমাৰ সংস্কৃতি আছে আমি সেইখিনিক লৈ পেলাইও আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষাদান কৰোঁ, পাঠদান কৰোঁ। কিন্তু বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ অধিক আধুনিক প্ৰযুক্তিবিদ্যা, ছ'চিয়েল মিডিয়া আৰু পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত কিছু পৰিমাণে পৰম্পৰাগত যি নাট্যৰ পৰা আঁতৰি গৈছে সেইটো আমি পৰিলক্ষিত কৰিছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে। তথাপি

0: এইটো একেবাৰে নেতিবাচক নহয়, কাৰণ আজি যুৱ সমাজে নাট্যকলাক নতুন দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিছে। তেওঁলোকে নতুন নতুন বিষয়, আধুনিক চিন্তা আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত নাট্যকলাক অধিক আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছে। আমাৰ কৰ্তব্য হৈছে পুৰণি আৰু নতুনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা। যদি আমি পৰম্পৰাগত নাট্যৰ মূল্যবোধ সংৰক্ষণ কৰি আধুনিকতাৰ সৈতে মিলাই আগবঢ়াই যাওঁ, তেন্তে নাট্যকলাৰ ভৱিষ্যত আৰু উজ্জ্বল হ'ব। শেষত মই ক'ব বিচাৰোঁ, যুৱ প্ৰজন্মই নিজৰ শিপা পাহৰিব নালাগে, নিজৰ সংস্কৃতি জানিব লাগে, বুজি ল'ব লাগে, আৰু নিজৰ যিটো গৌৰৱ আছে তাক অনুভৱ কৰি নিজৰ যি ভৱিষ্যত পৰিকল্পনা আছে তাৰ কাৰণে আগবাঢ়ি যাব লাগে।
1: জানি খুব ভাল লাগিল আচলতে এনেধৰণেই আপোনালোকে প্ৰত্যেকগৰাকী এই বিভাগৰ শিক্ষাগুৰুৱে ইমান সাধনা কৰি আচলতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক লগতে নৱপ্ৰজন্মক এই গুৰিডাল ধৰি এটা নতুন দিশে লৈ যাবলৈ যি চেষ্টা কৰিছে, যি প্ৰয়াস কৰিছে, এই প্ৰয়াসৰ বাবে পুনৰবাৰ আপোনালোকৰ পৰিৱেশ্য কলা বিভাগক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকগৰাকী শিক্ষাগুৰুক শ্ৰদ্ধা জনাইছোঁ, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক। আগন্তুক যি তেওঁলোকৰ দিন আহিব, তেওঁলোকৰ ভৱিষ্যত যি নতুন নতুন বাট আহিব, তেওঁলোকৰ এই প্ৰত্যেকটো প্ৰতিভাই যাতে জিলিকি ৰ'ব তাৰে আমি আশাৰে আজি এই অনুষ্ঠানটোৰ পৰা পম্পী মালাকাৰ আৰু মই কষ্টৰিমা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: শ্ৰোতাসকলে ইমান পৰে হিপ হিপ হুৰে অনুষ্ঠানটি শুনিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ এই বিশেষ হিপ হিপ হুৰে অনুষ্ঠানটি আঁত ধৰিছিল, যুগুতাই আনিছিল কস্তুৰিমা দাস আৰু পম্পী মালাকৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ মোৰ অনুভৱৰ গীতৰ অনুষ্ঠান।
3: কল্পনা আৰু বাস্তৱৰ আলম লৈয়ে সপোনৰ জন্ম। মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও। সি বাস্তৱৰে অসংলগ্ন পুনৰাভিনয়।
2: অসমৰ সাহিত্য জগতৰ এটা চিৰপৰিচিত নাম কাঞ্চন বৰুৱা। পঢ়ুৱৈৰ মাজত সৃষ্টিৰ যাদুৰে খলকনি তোলা প্ৰখ্যাত ঔপন্যাসিক আৰু চুটিকল্প লেখক ভুৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱাই অসীমত যাৰ হেৰাল সীমাৰ লগতে 20খনৰো অধিক উপন্যাস আৰু চুটিকল্পৰ অপূৰ্ব সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে।
3: নৱপ্ৰজন্মৰ লগতে প্ৰতিটো প্ৰজন্মৰ সাহিত্যপ্ৰেমীৰ মাজত বিশেষভাৱে সমাদৰ লাভ কৰা এইগৰাকী মহান সাহিত্যিকক পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো।
2: প্ৰিয় শ্ৰোতা, কাঞ্চন বৰুৱাৰ কথা আৰু পাতি যাম, এইখিনিতে শুনাবলৈ লৈছো এটি সুমধুৰ গীত।

0: 1914 চনত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ অসমৰ ৰাজধানী শ্বিলঙত জন্মগ্ৰহণ কৰা কাঞ্চন বৰুৱা কেৱল এজন উপন্যাস চুটিগল্পৰ ৰচক নাছিল। তেখেত আছিল এজন শিল্পী। তেখেতে বহুতো নাটক পৰিচালনা কৰিছিল।
1: কাঞ্চন বৰুৱাৰ প্ৰথমখন উপন্যাস অসীমত যাৰ হেৰাল সীমা, এইখন এখন বেষ্টচেলাৰ অসমীয়া উপন্যাস। ডিগবৈত চাকৰি কৰি থকা অৱস্থাত চেঙেলীয়া কালতে তেওঁ উপন্যাসখন ৰচনা কৰিছিল। ডিগবৈত এখন বিশেষ ইংৰাজী চিনেমা উপভোগ কৰাৰ পিছতেই তেখেতৰ মনলৈ এই উপন্যাস ৰচনা কৰাৰ কথা আহিছিল।
0: তেওঁৰ কেইখনমান চুটিগল্প আৰু উপন্যাসৰ নাম এয়া: অসীমত যাৰ হেৰাল সীমা, অশান্ত প্ৰহৰ, পুৱতি তৰা, মৃত বিহংগ, জয়ামহল, উৰ্মিলাৰ চকুলো, গ্ৰহণান্ত, মৃগতৃষ্ণা, সুবৰ্ণবলয়।

শ্ৰোতাসকলে ইমান পৰে কাঞ্চন বৰুৱা বিশেষ আমাৰ মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা ডেইজি গগৈৰ সৈতে মই ৰুজিমুদৈ বিদায় লৈছোঁ। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডাম এপৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো উপলব্ধ। নিবেদন কৰিছো লোকগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত শুনক দীপিকা মহন্তৰ কণ্ঠৰ লোকগীত।

ইমানপুৰ শ্ৰোতাসকলে দীপিকা মহন্তৰ কণ্ঠত লোকগীত শুনিলে। মিডামেফৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে। আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক অনুপ জালোতাৰ কণ্ঠৰ এটি ভজন।

সেয়া আছিল অনুপ জলতা। শ্ৰোতাসকলে ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক চিত্ৰা ৰয়ৰ কণ্ঠৰ এটি ভজন।

সেয়া আছিল আনুৰাধা পাৰৱালৰ কণ্ঠৰ ভজন। ভজনৰ অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষণিক পাছতেই সামাচাৰ সন্ধ্যা, 9 বজাত News@9 আৰু 9:15 স্পটলাইট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনা হ'ব।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ ৰামধনুলৈ স্বাগতম। নিস্বাৰ্থ মৰম, ত্যাগ আৰু প্ৰেৰণাৰ মূল উৎস হৈছে মাতৃ। মাতৃয়ে জীৱনৰ প্ৰথম গুৰু, ঘৰ এখনৰ মূল স্তম্ভ, পৰিয়ালৰ আৱেগিক ভেটি, যিয়ে সন্তানৰ চৰিত্ৰ গঠন, বৌদ্ধিক বিকাশ আৰু সুৰক্ষা নিশ্চিত কৰে। মাতৃৰ অৱদান অতুলনীয় আৰু অপৰিসীম। আমাৰ জীৱনৰ পথ প্ৰদৰ্শক মাতৃৰ ত্যাগ আৰু অৱদানক সন্মান জনাবলৈ প্ৰতি বছৰে মাতৃ দিৱস পালন কৰা হয়। প্ৰতি বছৰে মে মাহৰ দ্বিতীয় দেওবাৰে পালন কৰা আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস পৃথিৱীৰ সকলো মাতৃক সন্মান জনোৱাৰ লগতে মাতৃত্বক উদযাপন কৰাৰ এক বিশেষ দিন। শ্ৰোতা, আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ এই পবিত্ৰ দিনটোত পৰম পূজনীয় মাতৃসকললৈ আন্তৰিক সেৱা জ্ঞাপন কৰিছো। আজি ৰামধেনুত প্ৰথমে শুনাবলৈ লৈছো মাতৃপ্ৰেমৰ এটি সুমধুৰ গীত। 1968 চনত মুক্তি লাভ কৰা ৰাজা ঔৰ ৰংগ ছবিৰ এই গীতটি মোৰ খুবেই প্ৰিয়। আনন্দ বক্সীয়ে লিখা, লক্ষ্মীকান্ত প্যাৰেলালে সংগীতেৰে সজোৱা এই গীতটি গাইছে লতা মংগেশকাৰে। আহকচোন গীতটি শুনো।

মাতৃৰ উমাল পৰশত আমাৰ শৈশৱে প্ৰাণ পায়। মাতৃৰ সতে সন্তানৰ দূৰত্ব অতি আৱেগিক। 2007 চনত মুক্তিলাভ কৰা তাৰে জমিন পৰ ছবিখনৰ কাহিনী আৰু মূল বিষয়বস্তুৱে শিশু আৰু মাতৃৰ প্ৰেমক স্পৰ্শ কৰিছে। ছবিখনত শংকৰ মহাদেৱনৰ কণ্ঠৰ এটি গীতত এনে অনুভূতিৰ চিত্ৰায়ণ পৰিস্ফুট। ৰামধেনুত এইবাৰ শুনো আহক মোৰ ভাল লগা তাৰে জমিন পৰ ছবিখনত শংকৰ মহাদেৱনৰ কণ্ঠৰ এই গীতটি।

এনে দূরত্বই বহুবার কন্দুয়ায়, মার পৰা আঁতৰি থকা যেন অতি বেদনাদায়ক। দূর দূরণিত থাকিও প্রতিটো মুহূর্ততে আইলৈ মনত পড়ে, আই মুখৰ হাঁহিটিয়ে মৰমৰ মাতষাৰে যেন বারে বারে কাষলৈ হাত বাউলি মাতে। মনৰ বিষাদ আৰু হতাশাই যিমানে কন্দুয়াই, আইৰ হাতৰ পৰশে যেন সেই চকুপানীবোৰ মচি দিয়ে। সাহস, আশা, ভৰসা আৰু নতুন উদ্যম আইৰ আশীষত। অংগৰাগ মহন্তৰ কণ্ঠৰ এটি গীতত এনে এক শিহৰণ মই বিচাৰি পাওঁ। প্ৰিয় শ্ৰোতা, আহকচোন আজিৰ এই সুন্দৰ দিনটোত এই গীতটি

প্ৰিয়শ্ৰোতা, মাতৃদিৱসৰ দিনটোৱে আমাক সোঁৱৰাই মাতৃৰ প্ৰতি থকা আমাৰ দায়িত্ব, কৰ্তব্য আৰু সন্মানক, যাৰ বাবেই আমি এই পৃথিৱীখন দেখিছো, জীৱনৰ সপোন ৰচিছো। এই সকলো কেৱল মাৰ ত্যাগ আৰু নিস্বাৰ্থ মৰমৰ বাবেই। শ্ৰোতাসকল, আহক আমি আটাইয়ে মাতৃক সন্মান জনাওঁ আৰু ত্যাগৰ প্ৰতিদান আগবঢ়াওঁ। পুনৰবাৰ সকলো মাতৃলৈ সেৱা জনাই আজি ৰামধেনু ইমানতে সামৰিছো। কে কেৰ কণ্ঠত ইয়াৰিয়া ছবিৰ এটিকেটাৰে।